এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে। বিধানসভাত মহিলাৰ বাবে 33% আসন সংৰক্ষণ সন্দৰ্ভত লোৱা সংকল্প প্ৰস্তাৱ গৃহীত, অধিৱেশনৰ আজি অন্তিম দিনা UCC বিধেয়ক পাৰিত হোৱাৰ সম্ভাৱনা। জুলাইৰ প্ৰথম সপ্তাহত হ'বলগীয়া বাজেট অধিৱেশনত মূল্য বৃদ্ধি ৰোধৰ বাবে বিশেষ নীতি ধাৰ্য কৰা হ'ব বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ। ৰাজ্যৰ প্ৰতিখন জিলাতে একোখনকৈ চিকিৎসা মহাবিদ্যালয়, অভিযান্ত্ৰিক মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় স্থাপনৰ বাবে ৰাজ্য চৰকাৰৰ সংকল্প। অসম কংগ্ৰেছৰ বিধায়িনী দলৰ নেতা হিচাপে ৱাজেদ আলী চৌধুৰী আৰু উপ দলপতি হিচাপে ডঃ জয়প্ৰকাশ দাসক নিযুক্তি আৰু বিগত বৰ্ষৰ চেম্পিয়ন ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ IPLৰ ফাইনেলত প্ৰৱেশ। আজি প্ৰথম নক আউট খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদ ৰাজস্থান ৰয়েলছৰ মুখামুখি। নমস্কাৰ, বাতৰিৰ সৈতে মই জুলি শৰ্মা বৰুৱা। এতিয়া শুনক বিতং বাতৰি। 16 অসম বিধানসভা অধিৱেশনৰ কালি চতুৰ্থ দিনা মহিলাৰ বাবে 33% আসন সংৰক্ষণ সন্দৰ্ভত লোৱা চৰকাৰী সংকল্প প্ৰস্তাৱটো সৰ্বসন্মতিক্ৰমে গৃহীত হয়। মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰী অজন্তা নেওগে যোৱা 25 মে'ত সদনৰ উত্থাপন কৰা এই সংকল্প প্ৰস্তাৱৰ সমৰ্থন আৰু বিৰোধিতা কৰি কালি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাকে ধৰি মুঠ 29 গৰাকী বিধায়কে নিজ নিজ বক্তব্য ৰাখে আৰু সৰ্বসন্মতিক্ৰমে এই সংকল্প প্ৰস্তাৱটো গৃহীত হোৱা বুলি অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে ঘোষণা কৰে। আজি অধিৱেশনৰ পঞ্চম তথা অন্তিম দিনা বহু চৰ্চিত UCC বিধেয়কখন পাৰিত কৰা হ'ব। বিধেয়কখনক লৈ বিধানসভাত আজি তুমুল বিতৰ্ক হোৱাৰ সম্ভাৱনা আছে। ৰাজ্য চৰকাৰে সামগ্ৰী মূল্যবৃদ্ধি নিয়ন্ত্ৰণ তথা জনসাধাৰণক কিছু পৰিমাণে ইয়াৰ পৰা সকাহ দিবৰ বাবে অহা জুলাইৰ প্ৰথম সপ্তাহত দাখিল কৰিব লগা বাজেটত বিশেষ ৰূপৰেখা প্ৰস্তুত কৰিব বুলি কালি সদনত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বক্তব্য কৰে। বিধানসভাৰ ৰাজ্যপালে দিয়া ভাষণৰ বিতৰ্কত অংশ লৈ মুখ্যমন্ত্ৰীয়ে কয় যে ইৰাণ আৰু আমেৰিকা যুদ্ধ তথা হৰমুজ প্ৰণালীৰ অস্থিৰতাই সমগ্ৰ বিশ্বৰে আৰ্থিক গতি স্থবিৰ কৰিছে। স্বাভাৱিকতে ভাৰতৰ লগতে অসমতো ইয়াৰ ভয়াৱহ প্ৰভাৱ পৰাটো সকলোৰে পৰিলক্ষিত হৈছে। বিশেষকৈ সামগ্ৰী মূল্য বৃদ্ধি হোৱাৰ বিষয়টো অতি চিন্তাজনক।

0: আৰু ৰাজ্য চৰকাৰে এই দিশত আন্তৰিকতাৰে গুৰুত্ব আৰোপ কৰি সমাধানৰ বাবে চেষ্টা চলাই থকা বুলি তেওঁ কয়। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে নতুন চৰকাৰখনে মূল্যবৃদ্ধিৰ ৰোধ তথা বজাৰ নিয়ন্ত্ৰণ কৰি ৰখাৰ বাবে ইতিমধ্যে দায়িত্ব লোৱাৰ পাছতে তাৎক্ষণিকভাৱে ব্যয় সংকোচন কৰাৰ দিশত দৃঢ়তাৰে কাম কৰি মিতব্যয়িতাৰ কেতবোৰ পদক্ষেপ গ্ৰহণ কৰিছে। অনাগত বাজেটত ৰাহি হোৱা ধনেৰে মূল্যবৃদ্ধি ৰোধ কৰি জনসাধাৰণক সকাহ দিব পৰা ফলপ্ৰসূ নীতিৰ ৰূপৰেখাও ৰাজ্য চৰকাৰে তৈয়াৰ কৰিব বুলি তেওঁ কয়। মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা অনুসৰি অহা জুলাইৰ প্ৰথম সপ্তাহতে ৰাজ্য চৰকাৰে বাজেট দাখিল কৰিব আৰু সামগ্ৰীৰ মূল্য নিয়ন্ত্ৰণৰো ব্যৱস্থা কৰিব। তেওঁ লগতে পেট্ৰল আৰু ডিজেলৰ আন্তৰ্জাতিক বজাৰ মূল্য দ্ৰুতগতিত বৃদ্ধি হোৱাৰ বাবে অনাগত সময়ত ৰাজ্যত খাদ্য তথা অন্যান্য সামগ্ৰীৰ দাম বৃদ্ধি আগতীয়াৰ ইংগিতো লাভ কৰা বুলি জানিবলৈ দিয়ে। ভাৰতে ইন্ধনৰ লগতে কৃষিজাত তথা অন্যান্য বহু সামগ্ৰী বিদেশৰ পৰা ক্ৰয় কৰিবলগীয়া হোৱাৰ বাবে যুদ্ধ পৰিৱেশত দেশৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰ যোৱা 4 মাহত হ্ৰাস পোৱা বুলি উল্লেখ কৰি তেওঁ পূৰ্বে জমা থকা 720 বিলিয়ন বিদেশী মুদ্ৰা এতিয়া হ্ৰাস হৈ 688 বিলিয়ন হোৱা বুলি সদনত জনায়। অৱশ্যে এই কঠিন সময়তো দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৃঢ় নীতিয়ে ভাৰতৰ লগতে অসমকো বিপদৰ পৰা উদ্ধাৰ কৰিব বুলি ডঃ শৰ্মাই ভাষণত কয়।
1: যোৱা কেইটামান দিনত পেট্ৰল আৰু ডিজেলৰ যিটো বৃদ্ধি তাক সকলোৱে আমি অত্যন্ত উৎকণ্ঠাৰে সৈতে লক্ষ্য কৰিছো। যোৱা 4 মাহত আমাৰ বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰ 720 বিলিয়নৰ পৰা 688 বিলিয়নলৈ হ্ৰাস পাইছে। পেট্ৰল ডিজেলৰ দাম বৃদ্ধি এটা সাময়িক ঘটনা আৰু যিদিনাখনে এই যুদ্ধৰ পৰিসমাপ্তি ঘটিব আমি পুৰণি পৰ্যায়লৈ নিশ্চিতভাৱে উভতি যাব পাৰিম। ইতিমধ্যে আমি প্রাইস মনিটরিং মেকানিজম করছো, কম বেশি পরিমাণে ডেফিনেটলি মূল্যর অকনমান পরিবর্তন হয়েছে, কিন্তু অসমত এতিয়াও অত্যাবশ্যকীয় সামগ্রীর ব্যাপক প্রভাব পড়া নাই। কিন্তু বর্তমান পেট্রোল ডিজেলের দাম বৃদ্ধির পিছত কিছু যে প্রভাব নপরিব তাকো মই নিশ্চিতভাবে ডিনাইও করিব বিচরা নাই। জুলাই মাহৰ প্রথম সপ্তাহতে আমি নতুন বাজেট আনিম, রাজ্যের জনতাক আমি সকাহ দিয়ার বাবে নিশ্চিতভাবে প্রচেষ্টা করিম।
0: মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত নৱগঠিত চৰকাৰখনে অহা 5 বছৰত ৰাজ্যৰ প্ৰতিখন জিলাতে 1খনকৈ চিকিৎসা মহাবিদ্যালয়, অভিযান্ত্ৰিক মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় স্থাপনৰ অংগীকাৰ লৈছে। 16 অসম বিধানসভা অধিৱেশনৰ কালি চতুৰ্থ দিনা ৰাজ্যপালৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱৰ আলোচনাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে উন্নয়ন, সুশাসন আৰু জনকল্যাণৰ জৰিয়তে এখন শক্তিশালী, আত্মবিশ্বাসী আৰু আত্মনিৰ্ভৰ অসম গঢ়ি তোলাৰ বাবে ৰাজ্য চৰকাৰ বদ্ধপৰিকৰ। কালি সদনত দিয়া ভাষণ প্ৰসংগত তেওঁ ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ উল্লেখনীয় পৰিৱৰ্তনৰ বিষয়ে বিশেষভাৱে আলোকপাত কৰে। তেওঁ কয় যে গোৱালপাৰা, বজালী আৰু হাইলাকান্দিকে ধৰি ৰাজ্যৰ বিভিন্ন জিলাত 14খন চিকিৎসা মহাবিদ্যালয় ইতিমধ্যে কাৰ্যক্ষম হৈছে আৰু 11খনৰ নিৰ্মাণ কাৰ্য চলি আছে। অহা 5 বছৰৰ ভিতৰত অসমৰ প্ৰতিখন জিলাতে 1খনকৈ চিকিৎসা মহাবিদ্যালয় স্থাপনৰ লক্ষ্যৰে ৰাজ্য চৰকাৰ আগবাঢ়িছে বুলি তেওঁ জানিবলৈ দিয়ে। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে অসমে প্ৰসূতি মৃত্যুৰ হাৰ হ্ৰাস কৰি ৰাষ্ট্ৰীয় গড়কো অতিক্ৰম কৰিছে। ৰাজ্যত প্ৰসূতি মৃত্যুৰ হাৰ 2006 চনত প্ৰতি লাখৰ বিপৰীতে 480 আছিল যদিও এই হাৰ চলিত বছৰত 84লৈ হ্ৰাস পাইছে। এই হাৰ ৰাষ্ট্ৰীয় গড় 87তকৈ কম হোৱাটো অসমৰ স্বাস্থ্যখণ্ডৰ বাবে এক উল্লেখযোগ্য সফলতা বুলি তেওঁ কয়।
1: দেশৰ ভিতৰত অসমত মেটাৰনেল মৰ্টেলিটিৰ সংখ্যা আটাইতকৈ বেছি আছিলে। 2006 চনত অসমত প্ৰসূতি মৃত্যুৰ সংখ্যা আছিলে 480 আৰু ভাৰতত সেই সংখ্যা আছিলে 254। প্ৰথমবাৰৰ বাবে আমাৰ ৰাজ্যৰ প্ৰসূতি মৃত্যুৰ দৰ মাত্ৰ 84লৈ হ্ৰাস পাইছে। ভাৰতত এতিয়া 1,87গৰাকী মাতৃৰ সন্তান জন্ম দিওঁতে মৃত্যু হয় আৰু অসমত এতিয়া 84লৈ হ্ৰাস পাইছে। অসম মেটাৰনেল মৰ্টেলিটিত আটাইতকৈ শেষৰ ৰাজ্যখন আছিলো। বিশেষকৈ এতিয়া আমি দেশৰ ভিতৰতে প্ৰথম 10 নম্বৰত আমি আহিবলৈ সক্ষম হৈছোঁ।
0: সৰ্বভাৰতীয় কংগ্ৰেছ কমিটীয়ে অসমত কংগ্ৰেছ বিধায়িনী দলৰ নেতা হিচাপে ৱাজেদ আলী চৌধুৰীক আৰু উপ নেতাৰূপে ডঃ জয়প্ৰকাশ দাসক নিযুক্তি দিছে। দলটোৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক কে চি বেণুগোপালে জনোৱা অনুসৰি কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতিয়ে তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ এই নিযুক্তি প্ৰদান কৰিছে। উল্লেখযোগ্য যে এইবাৰ অসম বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলে 19খন আসন

0: লাভ কৰিছিল। শ্ৰোতাসকলে, আমাৰ এই বাতৰি আকাশবাণী গুৱাহাটীৰ মিডিয়াম ৱেভৰ 411.5, 289.9 মিটাৰ, এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত শুনিছে। মধ্য অসম আৰু পাৰ্বত্য জিলা দুখনৰ শ্ৰোতাসকলে আমাৰ এই বাতৰি এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্জত, আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা 100.2 মেগাহাৰ্জত, আকাশবাণী হাফলং কেন্দ্ৰৰ পৰা 100.9 মেগাহাৰ্জত, আকাশবাণী ডিফু কেন্দ্ৰৰ পৰা 101.5 মেগাহাৰ্জত লামডিং, 101.6 মেগাহাৰ্জত বকলীয়া আৰু 102.1 মেগাহাৰ্জত সৰিয়জান ৰিলে কেন্দ্ৰৰ পৰা শুনিবলৈ পাইছে। এই বাতৰি আমাৰ ফেচবুক পেজ এ আই আৰ নিউজ গুৱাহাটী আৰু ইউটিউব চেনেল এ আই আৰ নিউজ গুৱাহাটী যোগে লাইভ ষ্ট্ৰীমিঙৰ লগতে নিউজ অন এয়াৰ এপতো শুনিব পাৰে। শ্ৰোতাসকলে শেহতীয়া বা বাতৰিৰ বাবে এক্স হেণ্ডেলত এ আৰ নিউজ GHY আৰু ইনষ্টাগ্ৰামত এ আৰ নিউজ গুৱাহাটী ফ'ল' কৰিব পাৰে। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ বিশেষ ফাষ্ট ট্ৰেক আদালতে কালি 7 অভিযুক্তৰ বিৰুদ্ধে বিচাৰৰ ধাৰা আৰোপ কৰে। আদালতে পৰৱৰ্তী পৰ্যায়ত হত্যা, অপৰাধমূলক ষড়যন্ত্ৰ, মৃত্যুৰ মুখলৈ ঠেলি দিয়া আদি অপৰাধৰ বাবে থকা ভাৰতীয় ন্যায় সংহিতাৰ বিভিন্ন ধাৰাৰ অধীনত অভিযুক্তসকলৰ বিৰুদ্ধে বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব। উল্লেখযোগ্য যে অভিযুক্তসকলৰ কোনো এগৰাকীয়েও নিজৰ দোষ স্বীকাৰ নকৰাৰ বাবে আদালতে অহা 8 জুনত গোচৰটো বিচাৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ কথা উল্লেখ কৰে। সেইদিনাৰ পৰাই সাক্ষীক আদালতত হাজিৰ কৰোৱাৰো নিৰ্দেশ দিয়া হৈছে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিশেষ তদন্তকাৰী গোটে 394 লোকক সাক্ষী হিচাপে দেখুৱাই ইতিমধ্যে আদালতত তালিকা দাখিল কৰিছে। এই সন্দৰ্ভত চৰকাৰী অধিবক্তা জিয়াউল কামাৰে এইদৰে কয়।
1: ফাৰ্ষ্ট ট্ৰেক কোৰ্ট শৰ্মিলা ভূঞাই সন্তুষ্ট হৈ দুই পক্ষৰ আৰ্গুমেণ্টত তেওঁ আমাৰ আছামীবিলাকৰ এগেইনষ্টে ভেৰিয়াছ ছেকশ্যনছৰ চাৰ্জ ফ্ৰেম কৰিলে মানে অৰ্থাৎ অহা তাৰিখৰ পৰা 8 জুনৰ পৰা তেওঁ দিন ধাৰ্য কৰিছে সাক্ষী হিচাপে। এতিয়া আসল কেসটো চলিব, ট্রায়াল হয়ে মিলিব, সেইখানে ট্রায়াল 8 তারিখ চলিব। এটা ডাইরেক্ট আমি সাক্ষী লই যাব, 8 তারিখ পৰা দিন ধাৰ্য করা হয়েছে, ডেইলি চলিব। আৰু সেইমতে আমাক ডাইৰেকশ্যনো দিছে যে আমি যাতে সাক্ষীখিনি একেলগে লিষ্টখন দি দিওঁ, অনাৰেবল কোৰ্টে সাক্ষীখিনি সেইমতে মাতি।
0: উল্লেখযোগ্য যে ছিংগাপুৰত শিল্পীগৰাকীৰ ৰহস্যজনক মৃত্যুৰ পাছত বিশেষ তদন্তকাৰী গোটে শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, সন্দীপন গাৰ্গ, শেখৰজ্যোতি গোস্বামী, অমৃতপ্ৰভা মহন্ত, পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাক গ্ৰেপ্তাৰ কৰিছিল। ইয়াৰ পাছতে বিশেষ তদন্তকাৰী গোটে 7 অভিযুক্তক ভাৰতীয় ন্যায় সংহিতাৰ বহুকেইটা ধাৰাত অভিযুক্ত কৰি আদালতত অভিযোগনামা দাখিল কৰে। পৰৱৰ্তী পৰ্যায়ত ৰাজ্য চৰকাৰৰ অনুৰোধ মৰ্মে গুৱাহাটী উচ্চ ন্যায়ালয়ে গঠন কৰা ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ দৈনিক শুনানি প্ৰক্ৰিয়া আৰম্ভ হয়। এই শুনানিত জিয়াউল কামাৰ নেতৃত্বাধীন বিশেষ লোক অধিবক্তাৰ দলে অভিযুক্তসকলৰ বিৰুদ্ধে গোচৰৰ ধাৰা আৰোপ কৰাৰ সপক্ষে যুক্তি প্ৰদৰ্শন কৰি আহিছে। অভিযুক্তকেইজনৰ অধিবক্তাসকলে অভিযুক্তসকলক নিৰ্দোষী বুলি কৈ বিভিন্ন যুক্তি আগবঢ়াই আহিছে। চুবুৰীয়া দেশৰ পৰা হোৱা ব্যাপক অনুপ্ৰৱেশৰ বাবে দেশৰ সীমান্তৱৰ্তী অঞ্চলসমূহত জনবিন্যাস পৰিৱৰ্তনৰ বিষয়টোক লৈ কেন্দ্ৰীয় চৰকাৰে উদ্বিগ্নতা প্ৰকাশ কৰিছে। জনবিন্যাস পৰিৱৰ্তনে পেলোৱা প্ৰভাৱৰ পৰ্যালোচনাৰ লগতে অনুপ্ৰৱেশ ৰোধ কৰিবলৈ কেন্দ্ৰই এখন উচ্চস্তৰীয় সমিতি গঠন কৰিছে। কালি সামাজিক মাধ্যমত এই বিষয়ে ঘোষণা কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে জনবিন্যাসৰ পৰিৱৰ্তন দেশৰ বৰ্তমান আৰু ভৱিষ্যতৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰত্যাহ্বান। নৱগঠিত এই সমিতিয়ে কোনো নিৰ্দিষ্ট সম্প্ৰদায়, জনসংখ্যা অস্বাভাৱিক বৃদ্ধি, ধৰ্মান্তৰকৰণ, লাভ জেহাদ, ভূমি জেহাদ আদি বিষয়সমূহ বিবেচনালৈ আনিব বুলি তেওঁ জানিবলৈ দিয়ে। ধৰমশালাত কালি অনুষ্ঠিত আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ প্ৰথমখন কোৱালিফায়াৰত গুজৰাট টাইটানছক 92 ৰানত পৰাস্ত কৰি যোৱাবাৰৰ চেম্পিয়ন ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে ফাইনেলত প্ৰৱেশ কৰিছে। বেংগালুৰুৱে নিৰ্ধাৰণ কৰি দিয়া 255 ৰানৰ বিশাল লক্ষ্য অনুসৰণ কৰি গুজৰাট টাইটানছে 3টা বল বাকী থকা অৱস্থাত আটাইকেইটা উইকেট হেৰুৱাই মাত্ৰ 162 ৰানহে সংগ্ৰহ কৰিবলৈ সমৰ্থ হয়। আজি মোহালি নিউ চণ্ডীগড়ত এলিমিনেটৰ মেচখনত ছানৰাইজাৰ্ছ হায়দৰাবাদ ৰাজস্থান ৰয়েলছৰ মুখামুখি হ'ব। আজিৰ মেচখনৰ বিজয়ী দলটোৱে ফাইনেলত প্ৰৱেশৰ বাবে দ্বিতীয়খন কোৱালিফায়াৰত গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়া আহক ডেভিড দাসৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
2: অসম বিধানসভাত বিগত কাৰ্যকালৰ প্ৰাপ্তিৰ লগতে অহা 5 বছৰৰ ৰূপৰেখাক লৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিভিন্ন মন্তব্য, শিল্পী জুবিন গাৰ্গৰ

0: মৃত্যুগোচৰৰ 7জন অভিযুক্তৰ বিৰুদ্ধে হত্যাৰ ধাৰা, মীন বিভাগৰ 8গৰাকী বিষয়া কৰ্মচাৰীক গ্ৰেপ্তাৰ আদি বাতৰি আজি গুৱাহাটীৰ পৰা প্ৰকাশিত কাকতসমূহে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। 16শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ কালি চতুৰ্থ দিনা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিগত কাৰ্যকালৰ খতিয়ান আৰু নতুন কাৰ্যকালৰ সংকল্পসমূহক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে। মুখ্যমন্ত্ৰীৰ ভিন ভিন মন্তব্য বা ঘোষণাক লৈ আজি কাকতসমূহে বাতৰি যুগুত কৰিছে। দৈনিক জনমভূমি কাকতে এই সম্পৰ্কীয় এটা বাতৰি, দেশৰ গড় হাৰতকৈ কমিল প্ৰসূতিৰ মৃত্যুৰ হাৰ, 5 বছৰত ৰাজ্যৰ জিডিপি 8.71 লাখ টকালৈ বৃদ্ধি শিৰোনামেৰে প্ৰকাশ কৰিছে। নিয়মীয়া বাৰ্তা কাকতে বিধানসভা অধিৱেশনৰ চতুৰ্থ দিনা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ দুটা বৃহৎ ঘোষণা শীৰ্ষকেৰে ইউ চি চি আৰু দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকৰ সংখ্যা হ্ৰাস কৰাৰ লক্ষ্য সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্য বিস্তাৰিতভাৱে প্ৰকাশ কৰিছে। দি আছাম ট্ৰিবিউনত বাতৰিটোৰ শিৰোনাম, চি এমছ ৰিপ্লাই টু ডিবেট অন মোশ্যন অফ থেংকছ ষ্টেট টু বিকাম ৰুপিজ 10 লাখ কৰোৰ ইকনমি বাই 2028। শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ শুনানি প্ৰক্ৰিয়াৰ বাতৰিটো আজি কাকতসমূহে অগ্ৰাধিকাৰ দিছে। আমাৰ অসম দ্য চেণ্টিয়েল কাকতেও এই বাতৰিটো প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ইপিনে মীন বিভাগৰ দুৰ্নীতি গোচৰত 2গৰাকী এ চি এছ সহ 8গৰাকী বিষয়াক দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰা বাতৰি এটা অসমীয়া প্ৰতিদিন, দৈনিক অসম, দৈনিক অগ্ৰদূত তথা অসমীয়া খবৰ কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। এতিয়া আহক আমি বাতৰিৰ মাজলৈ উভতি যাওঁ।
1: স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ঘাইকৈ ডাৱৰীয় হৈ থকাৰ সম্ভাৱনা আছে। আজি গুৱাহাটী তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 23 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। বিধানসভাত মহিলাৰ বাবে 33% আসন সংৰক্ষণ সন্দৰ্ভত লোৱা সংকল্প প্ৰস্তাৱ গৃহীত, অধিৱেশনৰ আজি অন্তিম দিনা ইউ চি চি বিধেয়ক গৃহীত হোৱাৰ সম্ভাৱনা। জুলাইৰ প্ৰথম সপ্তাহত হ'বলগীয়া বাজেট অধিৱেশনৰ মূল্যবৃদ্ধি ৰোধৰ বাবে বিশেষ নীতি ধাৰ্য কৰা হ'ব বুলি মুখ্যমন্ত্ৰী প্ৰকাশ। ৰাজ্যৰ প্ৰতিখন জিলাতে 1খনকৈ চিকিৎসা মহাবিদ্যালয়, অভিযান্ত্ৰিক মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় স্থাপনৰ বাবে ৰাজ্য চৰকাৰৰ সংকল্প আৰু বিগত বৰ্ষৰ চেম্পিয়ন ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ আই পি এলৰ ফাইনেলত প্ৰৱেশ। আজি প্ৰথম নকআউট খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদ ৰাজস্থান ৰয়েলছৰ মুখামুখি। পুৱাৰ বাতৰি ইমানেই। খন্তেক পাছতে জিলাৰ ৰূপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।

0: নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ বিয়লি 4 বজাৰ মুখ্য বাতৰি পঢ়িছো তন্নিতা ভৰদ্বাজে। 16শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ আজি অন্তিম দিনা বহুচৰ্চিত উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় বিধেয়কখন ধ্বনীভূতত গৃহীত হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত নৱগঠিত চৰকাৰখনে অহা 5 বছৰত ৰাজ্যৰ প্ৰতিখন জিলাতে একোখনকৈ চিকিৎসা মহাবিদ্যালয়, অভিযান্ত্ৰিক মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় স্থাপনৰ অংগীকাৰ লৈছে। সামগ্ৰীৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ পৰা সকাহ দিবৰ বাবে জুলাইৰ প্ৰথম সপ্তাহত হ'বলগীয়া বাজেট অধিৱেশনত ৰাজ্য চৰকাৰে বিশেষ নীতি ধাৰ্য কৰিব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে। চুবুৰীয়া দেশৰ পৰা হোৱা ব্যাপক অনুপ্ৰৱেশৰ বাবে দেশৰ সীমান্তৱৰ্তী অঞ্চলসমূহত হোৱা জনবিন্যাস পৰিৱৰ্তনে পেলোৱা প্ৰভাৱৰ বিষয়ে আলোচনা কৰিবৰ বাবে কেন্দ্ৰই এখন উচ্চস্তৰীয় সমিতি গঠন কৰিছে। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধীনৰ সকলো অনুমোদিত বিদ্যালয়ৰ বাবে নৱম শ্ৰেণীৰ পঞ্জীয়ন পৰ্টেল অহা 30 মে' পৰ্যন্ত পুনৰ মুকলি কৰা হৈছে। কটন বিশ্ববিদ্যালয়ৰ 126 বছৰীয়া প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আজি বিশ্ববিদ্যালয়খনৰ কটন এলুমিনাই ভৱনত প্ৰাক্তন কটনিয়ান সতীৰ্থবৃন্দৰ মত বিনিময় তথা স্মৃতি ৰোমন্থন অনুষ্ঠানৰ আয়োজন কৰা হৈছে। CBIৰ চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ পৰীক্ষা নীট UGৰ প্ৰশ্নকাকত ফাদিল গোচৰত আৰু 2জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। দেশত বৰ্তমানলৈকে ইবোলা ভাইৰাছৰ দ্বাৰা কোনো লোক সংক্ৰমিত হোৱাৰ ঘটনা পোহৰলৈ অহা নাই বুলি কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰিছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি মোহালিত হ'বলগীয়া প্ৰথমখন এলিমিনেটৰ খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদ ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এই ঘণ্টাৰ মুখ্য বাতৰি ইমানেই। আমাৰ পৰৱৰ্তী বাতৰি বিয়লি 5:15
1: আকাশবাণী গুৱাহাটী মহাবাহু আংডেংপেন আদন্তকে কাৰ্বিজাই।

0: भारत अभियान।
1: निक्षय मित्र तो हम सबका साथ निभाते, टीबी रोगी व परिजन को पोषण, जांच, इलाज और आजीविका संबंधी सहायता पहुंचाते। जब मिल जाएगा सबको अपना निक्षय मित्र तैयार, तब पक्की हो जाएगी हमारी जी और टीबी की हार।
2: निक्षय मित्र, इस अभियान ने एक बड़े चैलेंज से निपटने में टीबी के मरीजों की बहुत मदद की है। आपको जानकर हैरानी होगी, हमारे देश में 10-12 साल के बच्चे भी निक्षय मित्र बनकर टीबी के खिलाफ लड़ाई को आगे बढ़ा रहे हैं।
1: अधिक जानकारी के लिए नजदीकी आयुष्मान आरोग्य मंदिर जाएं। स्वास्थ्य एवं परिवार कल्याण मंत्रालय द्वारा जनहित में जारी।
3: हेलो,
4: राजेश डांगोरिया पुलिस थाना पर कोई सु?
3: अको?
4: अपना डिजिटल एरेस्ट करा हुई से, और इन्हें आटा को ठहले जाओ, और कॉले, अपना पार्सल और ड्रग्स पुआ गई से, केस दिखल हो बो,
5: 2,00,000 दियो, बसी जाबो।
3: सर ईमान कोट पम,
5: ये ता लिंक पोटिया इशू, ये ता प्रोसेसिंग और
4: बाबे 2,00,000 दियो, बाके हिनी पिसोट।
3: सर 2,00,000?
6: की हो लियो ता?
3: माजोनी एकेते कोई से जे मुर पार्सल और ड्रग्स पुआ गई से।
4: अरे?
3: काटी दिले?
6: ভয় নাখাব দেউতা, ডিজিটেল এরেস্ট বুলি একো নাই, এবোৰ হৈছে প্ৰবঞ্চনা।
3: প্ৰবঞ্চনা?
6: পুলিচ, বেংক, RBI ইত্যাদিৰ নাম লৈ আহিব পৰা চাইবাৰ অপৰাধীৰ ফোন বা ভিডিঅ' কলৰ পৰা সাৱধানে থাকিব। তেওঁলোকলৈ কোনো পইচা নপঠিয়াব আৰু ততালিকে পুলিচক জনাব। যদিহে টেঙৰামি নেদেখুওৱা,
3: তেন্তে পইচা হেৰুৱাবা।
7: RBI কয়,
8: জানি লওক, সতৰ্ক হৈ ৰওক।
9: লাকে আকাশবাণী ডিফু লামজিয়র আজাই মেগং দেং লংপেন তোপন বি লামজিয়র কিথান আরজুইক সিনাং আলামজিয়র আলাম আলামথি ইমিথ্যাং আলাম গাচিং হন লাপেন আলি আপুথা।
10: পিরঠে আদাং কাপ্রে কাপ্রে কাদিমলং কিদু আখাই তিন তামি আমিথ্যাং আলাম দু লাসনসি ইলি কার্বি আখাই তুম তামি মিথ্যাং আলাম আকি আজুতাং দু কার্বি আলাম কানিং জে চটকালি কেতক কেলাং লাপেন লামেদ লাম চং তাদু নন এ মিথ্যাং আলাম পেন কিতাব লামসাই লাপেন বীরতা লুতা পেনাং আন্দুলু সিতামে ইলিতুম আলাম আনসুসে কপাংচু কপচিং থুরজি লাপেন কপচানজি আফান ইলিতুম আনুতিন তা চিরাপ চিতুদুন কেনাং সট এ মিথ্যাং আলাম কো আনসি কপচান মা লা আনসি আলি কে অংলু ইমিথ্যাং আলাম পাচান থেক পুলুতি লাবংসু আলাম আনসু সি চিথ্যাং পো লাপেন ইমিথ্যাং আফানসি আলি অংপু ইলিতুম পাচিথ্যাং কাপাংচু লাপেন পচিংথুর পনলুতি স্কুল কলেজ লাপেন ইউনিভার্সিটি আংদেং তা ইমিথ্যাং আলাম পেন কাচার্লি আজৈনি থেক দাপ্রাং পো লাপেন কাচিনি আসন তা ক্লার ডাকপু নোনামাত ইন্ডিয়ান কনস্টিটিউশন মাতে ইন্ডিয়া ডেট আলু লং 8 শেডিউল আটেং কেডেং পন আলাম সন ইং করাহিনি দু লাকে আসামিস বেঙ্গলি গুজরাটি হিন্দি কানাড়া কাশ্মীরি কোনকানি মালয়ালম মণিপুরি মারাঠি নেপালি উড়িয়া পাঞ্জাবি সংস্কৃত সিন্ধি তামিল তেলেগু উর্দু বড়ো সান্থালি মাইথালি লাপেন ডোগ্রি হেনল লাসন ইং করাহিনি আলামাং বং ইলিটুম নিহাং নিরেপ মাতে নর্থ ইস্ট অংকাং পেন্তা কেথমকে আদিম লংদুনল আসাম পেনলক সনি লাকে আসামিস লাপেন বড়ো আলাম হেনল লাসং বং জাসিমেটকে বড়ো আলাম পেনাং আনচিংথুর দুনল বড়ো আখাই অং মুচত অংকাংকে স্কুল আহেমলংতা চারি দুনলংলো লাসনসি সেকেন্ডারি আংদেং লাপেন গুয়াহাটি ইউনিভার্সিটি অলং পোস্ট গ্রেজুয়েট আংদেং আন্তা নন্কে চারি দুনলংলো লাঞ্চতাকালি আসাম পাবলিক সার্ভিস কমিশন থিহেক পেন APSC অলংতা মডার্ন ইন্ডিয়ান ল্যাঙ্গুয়েজ থিহেক পেন MIL অলং কেডুকক আজয়নি বড়ো আখায় চুমকে

0: এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, বিধানসভাত উমৈহতীয়া দেৱানী বিধি বিধেয়ক ধ্বনীভূত গৃহীত, ৰাজ্য চৰকাৰৰ সমগ্ৰ শিক্ষা অসমৰ ঠিকাভিত্তিক শিক্ষকক মুখ্যমন্ত্ৰী লোকসেৱা আয়োগীয় সেৱা যোজনাৰ অধীনলৈ অনাৰ সিদ্ধান্ত, অনুপ্ৰৱেশ আৰু জনগাঁথনিৰ অস্বাভাৱিক পৰিৱৰ্তন, অসমৰ লগতে ৰাষ্ট্ৰীয় সুৰক্ষা, সাংস্কৃতিক পৰিচয় আৰু সামাজিক ভাৰসাম্য ৰক্ষাত প্ৰত্যাহ্বান হৈ পৰা বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ, ৰাজ্যৰ বিভিন্ন জিলাত লোকপিয়ল 2027ৰ প্ৰথম পৰ্যায়ৰ গৃহতালিকা আৰু গৃহপিয়ল সম্পৰ্কীয় প্ৰশিক্ষণ আৰম্ভ, আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ প্ৰথমখন এলিমিনেটৰ খেলত আজি ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু ৰাজস্থান ৰয়েলছ মুখামুখি। নমস্কাৰ, এতিয়াৰ বাতৰিৰ সৈতে মই তন্মিতা ভৰদ্বাজ আৰু মোৰ সৈতে আছে অৰূপ কুমাৰ শৰ্মা। এতিয়া বিতং বাতৰি। ষোড়শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ আজি অন্তিম দিনা বহু চৰ্চিত উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় বিধেয়কখন ধ্বনীভূতত গৃহীত হয়। ইয়াৰ পূৰ্বে বিধেয়কখন সন্দৰ্ভত হোৱা আলোচনাত অংশ লৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে উমৈহতীয়া দেৱানী বিধিৰ এটা সুদীৰ্ঘ ইতিহাস আছে। ভাৰতত 2025 চনৰ পৰাই এই বিধি সন্দৰ্ভত কাম কাজ অব্যাহত আছে। বহু বিবাহ সভ্য সমাজৰ প্ৰথা হবই নোৱাৰে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ধৰ্মনিৰপেক্ষ দেশত সংবিধানৰ শাসনহে চলিব। সংবিধানৰ 44 নম্বৰ অনুচ্ছেদ মৰ্মে উমৈহতীয়া দেৱানী বিধি বলবৎ হ'ব বুলি প্ৰকাশ কৰি তেওঁ কয় যে এই বিষয়ত বিজেপি বা RSSৰ কোনো স্বাৰ্থ নাই। জনজাতীয় লোকৰ নিজস্ব নিয়ম আছে বুলি উল্লেখ কৰি ডঃ শৰ্মাই কয় যে জনজাতীয় সমাজে বহু বিবাহক কেতিয়াও স্বীকৃতি নিদিয়ে আৰু সেয়েহে তেওঁলোকক উমৈহতীয়া দেৱানী বিধিৰ আওতাৰ বাহিৰত ৰখা হৈছে। উমৈহতীয়া দেৱানী বিধিৰ জৰিয়তে সংখ্যালঘুৰ শোষণ বন্ধ হ'ব বুলি মুখ্যমন্ত্ৰীয়ে দৃঢ়তা প্ৰকাশ কৰে। তেওঁ কংগ্ৰেছ দলে বিশেষ ধৰ্মীয় গোষ্ঠীৰ স্বাৰ্থৰ হকে কাম কৰে বুলি অভিযোগ তোলে। ডঃ শৰ্মাই জনপ্ৰতিনিধিসকলক ধৰ্মনিৰপেক্ষতাৰ প্ৰতিনিধিত্ব কৰিবলৈ আহ্বান জনায়। তেওঁ কয় যে উমৈহতীয়া দেৱানী বিধিয়ে বিবাহ আৰু বিচ্ছেদৰ দৰে বিষয়সমূহ নিয়ন্ত্ৰণ কৰিব। নিয়ন্ত্ৰণ কৰিবলগীয়া দিশসমূহৰ সবিশেষ প্ৰকাশ কৰি ডঃ শৰ্মাই এইদৰে কয়।
1: এই ইউনিফৰ্ম চিভিল কোডখনে কেইটামান দিশ ৰেগুলেট কৰিব। প্ৰথম, এই ইউনিফৰ্ম চিভিল কোডখনে বিবাহ আৰু বিবাহ বিচ্ছেদ এই দিশটোক নিয়ন্ত্ৰণ কৰিব। এই কমন চিভিল কোডখনে আমাৰ উত্তৰাধিকাৰী সূত্ৰে সম্পত্তি লাভ কৰাৰ যিটো আইনী পৰম্পৰা তাক ৰেগুলেট কৰিব। লিভ ইন ৰিলেশ্যনশ্বিপক ইয়াত আমি ৰেগুলেশ্যন কৰাৰ বাবে চেষ্টা কৰিম, চ' ডেট সকলোৱে সমান অধিকাৰ পায়। আৰু বিবাহ আৰু বিবাহ বিচ্ছেদ উত্তৰাধিকাৰী লিভ ইন ৰিলেশ্যনশ্বিপৰ লগত জড়িত এই গোটেইবিলাক দিশ এই সমান নাগৰিক সংহিতাত আমি সন্নিৱিষ্ট কৰি লৈছো।
0: শাসকীয় বিজেপি দলৰ বিধায়ক পীযুষ হাজৰিকাই বিতৰ্কত ভাগ লৈ ৰাষ্ট্ৰীয় সংহতি আৰু সমতাৰ বাবে বিধেয়কখন জৰুৰী বুলি মন্তব্য কৰে। একেদৰে শাসক পক্ষৰ হৈ বিশ্বজিৎ দৈমাৰীয়ে বিধেয়কখনৰ সপক্ষে যুক্তি দাঙি ধৰে। বিধানসভাত বিৰোধী দলপতি ৱাজিদ আলী চৌধুৰীয়ে আলোচনাত ভাগ লৈ অসমত উমৈহতীয়া দেৱানী বিধিৰ প্ৰয়োজন নাই বুলি মন্তব্য কৰে। উমৈহতীয়া দেৱানী বিধি বিধেয়কখন গৃহীত হোৱাৰ পাছত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয় সংশোধনী বিধেয়ক সদনৰ বিবেচনাৰ বাবে উত্থাপন কৰে। ৰাজ্য চৰকাৰে সমগ্ৰ শিক্ষা অসমৰ ঠিকাভিত্তিক শিক্ষকসকলক মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য সেৱা যোজনাৰ অধীনলৈ অনাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। সমগ্ৰ শিক্ষা মিছন সঞ্চালক ওম প্ৰকাশে ঠিকাভিত্তিক শিক্ষকসকলৰ বাবেও নগদধনবিহীন চিকিৎসা সুবিধা প্ৰদান সন্দৰ্ভত সকলো জিলাৰ মিছন সমন্বয়কলৈ আজি পত্ৰ প্ৰেৰণ কৰে। পত্ৰত উল্লেখ কৰা অনুসৰি মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য যোজনাৰ অধীনত চিকিৎসা সেৱাৰ সুবিধা লোৱাৰ বাবে আগ্ৰহী শিক্ষকসকলৰ পৰা সন্মতি পত্ৰ ল'ব লাগিব। একেদৰে শিক্ষকসকলেও আৰোগ্য যোজনাৰ অধীনত ধন কৰ্তনৰ বাবে অনুমতি দিব লাগিব। মিছন সঞ্চালক ওম প্ৰকাশে 15 জুনৰ ভিতৰত ঠিকাভিত্তিক শিক্ষকসকলৰ পৰা

0: এই যোজনাত অন্তৰ্ভুক্তিৰ বাবে যাৱতীয় অনুমতি পত্ৰ সংগ্ৰহ কৰিবলৈ কৈছে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই কৈছে যে প্ৰযুক্তিৰ উত্তৰণ, কৃত্ৰিম বুদ্ধিমত্তা আৰু গোলকীয় প্ৰতিযোগিতাৰ এই যুগত শিক্ষাই শৈক্ষিক উৎকৰ্ষ সাধনৰ লগতে দক্ষতা উদ্ভাৱন আৰু নৈতিক প্ৰমূল্যৰাজিত সমানে গুৰুত্ব আৰোপ কৰা উচিত। কটন বিশ্ববিদ্যালয়ৰ 126 বছৰীয়া প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আজি বিশ্ববিদ্যালয়খনৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা প্ৰেক্ষাগৃহত বিশেষ অনুষ্ঠানত কৃতি ছাত্ৰ ছাত্ৰীসকলক ৰাজ্যপালৰ উৎকৃষ্টতাৰ বঁটা প্ৰদান কৰি শ্ৰীআচাৰ্যই এইদৰে মন্তব্য কৰে। 2047 চনৰ ভিতৰত ভাৰতবৰ্ষক এখন বিকশিত ৰাষ্ট্ৰৰূপে গঢ়ি তোলাৰ দৃষ্টিভংগীৰ বিষয়ে উল্লেখ কৰি ৰাজ্যপালগৰাকীয়ে উন্নত আৰু আত্মনিৰ্ভৰ ৰাষ্ট্ৰ গঠনৰ এই প্ৰক্ৰিয়াত অসমৰ যুৱক যুৱতীসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আস্থা প্ৰকাশ কৰে। তেওঁ কয় যে কোনো এখন দেশৰ শক্তি আৰু যুৱ প্ৰজন্মৰ মাজত নিহিত হৈ থাকে আৰু তেওঁলোকৰ দৃঢ়তা দূৰদৰ্শিতাই ৰাষ্ট্ৰৰ ভৱিষ্যত নিৰ্ধাৰণ কৰে। তেওঁ শিক্ষাৰ্থীসকলক ডাঙৰ সপোন দেখিবলৈ প্ৰত্যাহ্বানৰ সন্মুখীন হলে নিৰ্ভীক হৈ থাকিবলৈ আৰু সমাজ তথা ৰাষ্ট্ৰৰ সেৱাত নিজকে উৎসৰ্গা কৰিবলৈ আহ্বান জনায়। অনুষ্ঠানত বিশিষ্ট শিক্ষাবিদ তথা অধ্যাপক সৌৰভ পালে বিশ্ববিদ্যালয়খনৰ 126 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ বক্তৃতা দিয়ে। তেওঁ কৃত্ৰিম বুদ্ধিমত্তাৰ এই যুগত শিক্ষাৰ পৰিৱৰ্তনশীল পৰিকাঠামোৰ বিষয়ে উল্লেখ কৰে। তেওঁ লগতে কৃত্ৰিম বুদ্ধিমত্তাই কিদৰে শিক্ষাদান, গৱেষণা আৰু উচ্চ শিক্ষাৰ সামগ্ৰীক গাঁথনিক ন ৰূপত গঢ় দিছে সেই বিষয়ে ভাষণত উল্লেখ কৰে। অনুষ্ঠানত কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ৰমেশ চন্দ্ৰ ডেকা, পঞ্জীয়ক ডঃ হীৰেণ ডেকা, বিশ্ববিদ্যালয়খনৰ ভালেকেইগৰাকী অধ্যাপক অধ্যাপিকা, বিশিষ্ট অতিথি আৰু ছাত্ৰ ছাত্ৰী উপস্থিত থাকে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই ঈদ উল জোহাৰ প্ৰাক সন্ধিয়া ৰাজ্যবাসী, বিশেষকৈ ইছলাম ধৰ্মাৱলম্বী লোকসকলক ওলগ জনাইছে। ৰাজ্যপাল আচাৰ্যই তেওঁৰ বাৰ্তাত কয় যে ঈদ উল জোহাই ত্যাগ, কৰুণা, দয়া, আস্থা আৰু ভাতৃত্ববোধৰ শ্বাশ্বত প্ৰমূল্যৰাজিক প্ৰতিফলিত কৰে। তেওঁ লগতে সমাজৰ সকলো শ্ৰেণীৰ মাজত একতাৰ এনাজৰি সুদৃঢ় কৰি শান্তি, সম্প্ৰীতি আৰু পাৰস্পৰিক সন্মানৰ মনোভাৱেৰে এই উৎসৱ পালন কৰিবলৈ জনসাধাৰণৰ প্ৰতি আহ্বান জনায়। এই পবিত্ৰ উৎসৱে এখন সৰ্বাত্মক আৰু মৰম ভালপোৱাৰে ভৰা সমাজ গঢ়াৰ বাবে সদিচ্ছা, সহিষ্ণুতা আৰু সমূহীয়া দায়িত্ব আদৰ্শৰাজি বৰ্তাই ৰাখিবলৈ সকলোকে অনুপ্ৰাণিত কৰিব বুলি ৰাজ্যপালগৰাকীয়ে আশা প্ৰকাশ কৰে। অসমৰ সম্প্ৰতি সদ্ভাৱনা আৰু ভাতৃত্ববোধৰ চহকী ঐতিহ্য ৰাজ্যখনৰ মহান শক্তি বুলি অভিহিত কৰি শ্ৰীআচাৰ্যই এই উৎসৱে ৰাজ্যৰ জনসাধাৰণৰ মাজত একতা আৰু বন্ধুত্বৰ এনাজৰি সুদৃঢ় কৰিব বুলি আশা প্ৰকাশ কৰে। দেশৰ বিভিন্ন অংশৰ লগতে অসমতো কাইলৈ ইছলাম ধৰ্মাৱলম্বী লোকসকলে উৎসাহ উদ্দীপনাৰে পবিত্ৰ ঈদ উজ জোহা পালন কৰিব। এই উৎসৱক ঈদ উল আধা বা ঈদ উল আজহা বুলিও কোৱা হয়। শ্রোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এটা পৰৱৰ্তী বাতৰি শুনক অৰূপ কুমাৰ শর্মাৰ পৰা।
1: অনুপ্ৰৱেশ আৰু জনগাঁথনিৰ অস্বাভাৱিক পৰিৱৰ্তন কেৱল অসমৰে সমস্যা হৈ থকা নাই, বৰং ই ৰাষ্ট্ৰীয় সুৰক্ষা, সাংস্কৃতিক পৰিচয় আৰু সামাজিক ভাৰসাম্য ৰক্ষাৰ ক্ষেত্ৰত প্ৰত্যাহ্বানৰ বিষয় হৈ পৰা বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰা জনগাঁথনি পৰিৱৰ্তন সম্পৰ্কীয় উচ্চস্তৰীয় কমিটি গঠনৰ প্ৰতি আদৰণি জনাই ডঃ শৰ্মাই আজি সামাজিক মাধ্যমযোগে এই সিদ্ধান্তক দূৰদৰ্শী আৰু নিৰ্ণায়ক পদক্ষেপ বুলি অভিহিত কৰে। তেওঁ কয় যে কমিটীয়ে জনগাঁথনিগত পৰিৱৰ্তন অধ্যয়ন কৰিব আৰু দৃঢ় সমাধান উলিয়াব। ইয়াৰ ফলত ৰাষ্ট্ৰীয় নিৰাপত্তা অধিক শক্তিশালী হ'ব বুলি তেওঁ মন্তব্য কৰে। তেওঁ লগতে অসমে দীৰ্ঘদিন ধৰি ভুগি থকা সমস্যা ৰোধৰ ক্ষেত্ৰত এই সিদ্ধান্তই সহায় কৰিব বুলি আশা প্ৰকাশ কৰে। উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰে কালি জনবিন্যাসৰ পৰিৱৰ্তনে পেলোৱা প্ৰভাৱৰ পৰ্যালোচনাৰ লগতে অনুপ্ৰৱেশ ৰোধ কৰিবলৈ এখন উচ্চস্তৰীয় কমিটি গঠন কৰে। ৰাজ্যৰ বিভিন্ন জিলাত লোকপিয়ল 2027ৰ প্ৰথম পৰ্যায়ৰ গৃহ তালিকা আৰু গৃহপিয়ল সম্পৰ্কীয় প্ৰশিক্ষণ আৰম্ভ হৈছে। শিৱসাগৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আজিৰে পৰা তিনিদিনীয়াকৈ এই প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হৈছে। জিলা আয়ুক্ত তথা লোকপিয়ল বিষয়া মৃদুল যাদৱে মুকলি কৰা এই কাৰ্যসূচীত লোকপিয়ল সঞ্চালকালয়ৰ বিষয়াসকলে ভাৰপ্ৰাপ্ত বিষয়া, গণনাকাৰী বিষয়াসকলক প্ৰশিক্ষণ প্ৰদান কৰে। মৰিগাঁও জিলাতো লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ গৃহ তালিকা আৰু গৃহপিয়ল সম্পৰ্কীয় জিলা পৰ্যায়ৰ প্ৰশিক্ষণ কাৰ্যসূচী আজি আৰম্ভ হৈছে। সমাগত লোকপিয়ল সুচাৰুৰূপে সম্পন্ন কৰাৰ উদ্দেশ্যে আয়োজিত এই প্ৰশিক্ষণ কাৰ্যসূচী 30 মে'লৈ চলিব। লোকপিয়ল পৰিচালনা সঞ্চালকালয়ৰ সহকাৰী সঞ্চালক সপ্তৰাজ দাস আৰু ডিপিএ দীপক বৰুৱা সমল ব্যক্তি হিচাপে উপস্থিত থাকে। উল্লেখযোগ্য যে বিশ্বৰ সৰ্ববৃহৎ জনগণনা প্ৰক্ৰিয়া লোকপিয়ল 2027ৰ অধীনত ৰাজ্যত অহা 2 আগষ্টত দুটা পৰ্যায়ত লোকপিয়ল আৰম্ভ হ'ব। 17 আগষ্টৰ পৰা গণনাকাৰী বিষয়াসকলে ঘৰে ঘৰে গৈ জনগণনা কৰিব। এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব। সমগ্ৰ প্ৰক্ৰিয়াটোৰ বাবে 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। চৰাইদেউ জিলাৰ বৰহাটত অগ্নিবীৰৰ নিযুক্তিৰ বাবে আজি তৃতীয়টো প্ৰস্তুতি শিবিৰ অনুষ্ঠিত হয়। জিলাখনৰ পৰা অধিক সংখ্যক যুৱক যুৱতীক সেনাবাহিনীৰ বিভিন্ন শাখাত নিযুক্তিৰ বাবে উপযুক্ত কৰি গঢ়ি তোলাৰ লক্ষ্যৰে এই শিবিৰৰ আয়োজন কৰা হয়। জিলা প্ৰশাসনৰ তত্বাৱধানত আয়োজিত এই শিবিৰত বিভিন্ন অঞ্চলৰ 2 শতাধিক যুৱক যুৱতীয়ে অংশগ্ৰহণ কৰে। প্ৰাৰ্থীসকলক শাৰীৰিক আৰু মানসিকভাৱে প্ৰস্তুত কৰি তোলাৰ বাবে এই শিবিৰত তেওঁলোকৰ প্ৰাৰম্ভিক পৰ্যায়ৰ পৰীক্ষাসমূহ কৰোৱা হয়।

0: জিলাখনত যোৱা 11 মে'ত প্ৰথমটো প্ৰস্তুতি শিবিৰ আৰু 20 মে'ত দ্বিতীয় শিবিৰ অনুষ্ঠিত হৈছিল। কাৰ্যসূচীৰ অংশ লৈ জিলা আয়ুক্ত ডঃ নেহা যাদৱে সাংবাদিকৰ আগত এইদৰে কয়।
1: আজি আমাৰ তৃতীয় শিবিৰ হৈছে বুঢ়াহাট হাই ছেকেণ্ডেৰী স্কুলত, আৰু আজি বি আমি বহুত সুখী হৈছোঁ। আমাৰ 183 বাচ্চা আজি ওলাই আহিছে, ইয়াৰ ভিতৰত 63 আমাৰ মোৰ দেন 60 ওপৰ আমাৰ ছোৱালী আহিছে। সকলো বাচ্চা জাষ্ট এতিয়া হাইট আৰু যিখিনি পুল আপ সেইটো ছাকচেছফুলি ক্লিয়াৰ কৰিছে, আৰু জাষ্ট আমাৰ ইয়াৰ জাষ্ট আগতে আমাৰ ছোৱালী সকলো ৰানিং কাৰণে গৈছে। মই আপোনাক অলৰেডি আমি দেখি আছিলোঁ আগতে, ফাৰ্ষ্ট শিবিৰত 50 আহিছে, ছেকেণ্ড শিবিৰত আমাৰ মোটামুটি 160 আহিছিলে, 160-170। আজি আৰু বেছি আহিছে, আৰু বৰহাট যিখিনি আমাৰ বহুত ভিতৰ অঞ্চল হয়, ইয়াত বহুখিনি ফেচিলিটিজ এভেইলেবল নাই, বহুখিনি গাৰ্ডেনছ আছে, আৰু ইয়াত বহুখিনি আমাৰ মেডিকেল ফেচিলিটিজ ইয়াৰ ৰোড কা অৱস্থা এনেকৈ বহুখিনি আমি দেখি থাকোঁ কি এনেকুৱা ফেচিলিটিজ নাই।
0: চৰাইদেউ জিলা আয়ুক্ত ডঃ নেহা যাদৱৰ অধ্যক্ষতাত আজি জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত স্বাস্থ্য সমিতিৰ এখন পৰ্যালোচনা সভা অনুষ্ঠিত হয়। চৰাইদেউ জিলাৰ স্বাস্থ্যসেৱা ব্যৱস্থা অধিক শক্তিশালী কৰা আৰু বিভিন্ন গুৰুত্বপূৰ্ণ স্বাস্থ্য আঁচনিসমূহৰ অগ্ৰগতিৰ বুজ লোৱাৰ উদ্দেশ্যে এই সভাৰ আয়োজন কৰা হয়। সভাত জিলা আয়ুক্তই মাতৃ আৰু শিশুৰ স্বাস্থ্য সুৰক্ষিত ৰখাৰ উদ্দেশ্যে সন্তান জন্মৰ পূৰ্বৰ যত্ন বৃদ্ধি তথা প্ৰতিগৰাকী মহিলাই যাতে গুণগত মানৰ চিকিৎসা সেৱা লাভ কৰে সেয়া নিশ্চিত কৰিবলৈ স্বাস্থ্য বিভাগক নিৰ্দেশ দিয়ে। অৰ্থনৈতিক পৰিক্ৰমা বিষয়ক কেন্দ্ৰীয় কেবিনেট কমিটীয়ে ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ অধীনত ৰেচন, পৰিবহণ আৰু ব্যৱস্থাপনা আঁচনি সাৰ্থক PDS অব্যাহত ৰখাৰ প্ৰস্তাৱত অনুমোদন জনাইছে। ইয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰে 25,530 কোটি টকা আবণ্টন দিছে। নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে এই আঁচনিখনৰ জৰিয়তে ৰাজ্যিক সংস্থাসমূহক খাদ্য সামগ্ৰীৰ আন্তঃৰাজ্যিক পৰিবহণৰ বাবে সাহায্য প্ৰদান কৰা হ'ব। ইয়াৰ দ্বাৰা সুলভ মূল্যৰ দোকানসমূহ উপকৃত হ'ব আৰু ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ আধুনিকীকৰণত ই সহায় কৰিব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। অৰ্থনৈতিক পৰিক্ৰমা বিষয়ক কেবিনেট কমিটীয়ে লগতে ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহত খাদ্য সামগ্ৰীৰ আন্তঃৰাজ্যিক পৰিবহণ আৰু ব্যৱস্থাপনা ব্যয়ৰ বাবদ কেন্দ্ৰীয় সাহায্য প্ৰদানৰ নিয়মাৱলী সলনি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। আঁচনিখনে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত 81 কোটি 35 লাখ লোকক সামৰি লোৱাৰ চৰকাৰৰ প্ৰতিশ্ৰুতি পূৰণত সহায় কৰিব বুলি তেওঁ প্ৰকাশ কৰে। পৰৱৰ্তী বাতৰি শুনক তনবিটাৰ পৰা।
2: গুৱাহাটী বিশ্ববিদ্যালয়ে 4 বছৰীয়া স্নাতক পাঠ্যক্ৰম ৰূপায়ণৰ সৈতে জড়িত মাচুল গাঁথনি সন্দৰ্ভত উত্থাপিত কিছু বিষয়ৰ প্ৰতি লক্ষ্য ৰাখি নিজৰ স্থিতি স্পষ্ট কৰিছে। বিশ্ববিদ্যালয় চৌহদত আজি এখন সংবাদমেলৰ আয়োজন কৰি বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ডঃ উৎপল শৰ্মাই কয় যে শেহতীয়াকৈ অসম কলেজ অধ্যক্ষ পৰিষদে মহাবিদ্যালয়সমূহে গুৱাহাটী বিশ্ববিদ্যালয়ক পৰিশোধ কৰিবলগীয়া মাচুল প্ৰায় 4 গুণ বৃদ্ধি কৰা বুলি কৰা দাবী বাস্তৱসন্মত নহয়। পঞ্জীয়কগৰাকীয়ে কয় যে 4 বছৰীয়া স্নাতক পাঠ্যক্ৰমৰ অধীনত চতুৰ্থ বৰ্ষ ৰূপায়ণৰ বাবে বিশেষ মানসম্পন্ন বিধি প্ৰকাশৰ সময়ত নতুনকৈ সংযোজিত চতুৰ্থ বৰ্ষৰ বাবে এককালীন অনুমতি মাচুলৰ ব্যৱস্থা ৰখা হৈছিল। এই ব্যৱস্থা নতুনকৈ সৃষ্টি কৰা নহয়, বৰং পূৰ্বৰে পৰা প্ৰচলিত মাচুল গাঁথনি আৰু নীতিগত ধাৰাবাহিকতাৰ অংশ হিচাপেহে ইয়াক অন্তৰ্ভুক্ত কৰা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে।
3: গুৱাহাটী বিশ্ববিদ্যালয়ৰ যি 4 ইয়াৰ আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰাম কলেজবিলাকৰ কাৰণে 2023 চনত আৰম্ভ কৰা হৈছিলে, তাৰ এইবাৰ 4 নম্বৰ বছৰ আহিব আৰু 4th ইয়াৰত ছাত্ৰ ছাত্ৰী যেতিয়া 4th ইয়াৰলৈকে যাব, তাত কিছুমান নিয়ম মাফিক আমাৰ কাম থাকে, যেনে এফিলিয়েশ্যন আৰু পাৰ্মিশ্যন। গতিকে এই যিটো প্ৰক্ৰিয়া, যি ধৰণে ফিজটো নিৰ্ধাৰণ কৰা হয়, সেই প্ৰক্ৰিয়াৰ মাজেৰেই ফিজটো নিৰ্ধাৰণ কৰা হৈছিলে আৰু ইয়াৰ আগলৈকে কলেজসমূহে যিটো ফিজ দি আছিলে সেইটো যিটো প্ৰক্ৰিয়াৰ মাজেৰে ঠিক কৰা হৈছিলে সেই একেটা প্ৰক্ৰিয়াৰ মাজেৰেও এইবাৰো ঠিক কৰা হৈছে। মাত্ৰ এই যোৱা 7 বছৰত এই যিটো পাৰ্মিশ্যন আৰু এফিলিয়েশ্যন ফিজৰ কথা কোৱা হৈছে, সংবাদ মাধ্যমত এনেধৰণে প্ৰচাৰ হৈছে যে আমি বা আমাৰ অধ্যক্ষ পৰিষদৰ তৰফৰ পৰা আমি প্ৰায় 4 গুণ মাচুল বৃদ্ধি কৰিছোঁ। আচলতে কথাটো এনেকুৱা নহয়, মই আপোনালোকক তথ্যটো দেখাব পাৰিম যে 15% আমাৰ বঢ়োৱা হৈছিলে। 2018 চনত যিটো 9,080 টকা আছিলে সেইটো এইবাৰ 10,500 টকা হৈছে।
2: গ্ৰন্থপ্ৰেমী আৰু নৱপ্ৰজন্মৰ মাজত গ্ৰন্থ বিপণী আৰু পুথিভঁৰালৰ গুৰুত্ব উপলব্ধি কৰাৰ লগতে ইয়াৰ সংৰক্ষণৰ উদ্দেশ্যে তেজপুৰ সাহিত্য সভা আৰু নগাঁৱৰ দ্য বুক নুক প্ৰতিষ্ঠানৰ উদ্যোগত ব্যতিক্ৰমী প্ৰচেষ্টা চলোৱা হৈছে। এই অনুসৰি পুথিভঁৰালৰ গ্ৰন্থ সংগ্ৰহ আৰু সংৰক্ষণ বিষয়ক ভিডিঅ' ডকুমেণ্টেশ্যন প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। এই প্ৰতিযোগিতাত দেশৰ অন্যান্য প্ৰান্তৰ লোকৰ উপৰি বিদেশত বাস কৰা লোকেও অংশগ্ৰহণ কৰিব পাৰিব। অংশগ্ৰহণকাৰীসকলে তেওঁলোকে বসবাস কৰা অঞ্চলৰ যিকোনো কিতাপৰ দোকান অথবা পুথিভঁৰালক লৈ এটা 2 মিনিটৰ ভিডিঅ' নিৰ্মাণ কৰি জমা দিব লাগিব। ভিডিঅ'টোত নিৰ্দিষ্ট প্ৰতিষ্ঠানটোৰ কিতাপ সংগ্ৰহৰ কাহিনী, চৰিত্ৰ আৰু ইয়াৰ সাংস্কৃতিক দিশসমূহ নথিভুক্ত হোৱাটো বাঞ্ছনীয় বুলি উদ্যোক্তাসকলে জনাইছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি মোহালিৰ নিউ চণ্ডীগড়ত হ'বলগীয়া এলিমিনেটৰ খেলখনত ছানৰাইজাৰ্ছ হায়দৰাবাদ ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আজিৰ খেলখনত জয়লাভ কৰা দলটোৱে ফাইনেলত প্ৰৱেশৰ বাবে দ্বিতীয়খন কোৱালিফায়াৰত গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ইপিনে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰে যোৱা নিশা ধৰমশালাত অনুষ্ঠিত

প্ৰথমখন কোৱালিফায়াৰত যোৱাবাৰৰ চেম্পিয়ন গুজৰাট টাইটান্সক 92 ৰাণত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ পঢ়ি দিছো। বিধানসভাত উমৈহতীয়া দেৱানী বিধি বিধেয়ক ধনীভূতত গৃহীত। ৰাজ্য চৰকাৰৰ সমগ্ৰ শিক্ষা অসমৰ শিকাভিত্তিক শিক্ষকক মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য সেৱা যোজনাৰ অধীনলৈ অনাৰ সিদ্ধান্ত। অনুপ্ৰৱেশ আৰু জনগাঁথনিৰ অস্বাভাৱিক পৰিৱৰ্তন। অসমৰ লগতে ৰাষ্ট্ৰীয় সুৰক্ষা, সাংস্কৃতিক পৰিচয় আৰু সামাজিক ভাৰসাম্য ৰক্ষাত প্ৰত্যাহ্বান হৈ পৰা বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ। ৰাজ্যৰ বিভিন্ন জিলাত লোকপিয়ল 2027ৰ প্ৰথম পৰ্যায়ৰ গৃহ তালিকা আৰু গৃহপিয়ল সম্পৰ্কীয় প্ৰশিক্ষণ আৰম্ভ। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ প্ৰথমখন এলিমিনেটৰ খেলত আজি ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু ৰাজস্থান ৰয়েলছ মুখামুখি। এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল।